এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800টা গৃহৰ অনুমোদন লাভ, অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, গুৱাহাটীত অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰানৰ পৰা আজি পুনৰ খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰী পন্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে

অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220 কোটি 12 লাখ টকাৰ আৱণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 3,25,234টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰিছিল। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5 লাখ গৃহৰ অনুমোদন জনাইছিল।

0: কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 3,25,234টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰিছিল। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্ৰচেষ্টা, সংস্কাৰ আৰু ইতিবাচক ফলাফলে দেশৰ অৰ্থনৈতিক তথা উন্নয়নমুখী যাত্ৰাত অসমৰ ভূমিকা শক্তিশালী কৰিলেহে ৰাজ্যখন নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নীতিগত দিশ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সাহসেৰে সকলো বিষয় নিষ্পত্তি কৰাৰ লগতে প্ৰশাসন ব্যৱস্থা স্বচ্ছ, নিকা আৰু ৰাইজে ঢুকি পোৱা কৰি তুলিবলৈ আহ্বান জনায়। অসম মন্ত্ৰীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট মৰ্যাদাসহ এই দায়িত্ব লাভ কৰাৰ পাছত তেওঁ কয় যে তাৎক্ষণিকভাৱে ডিব্ৰুগড়লৈ এই প্ৰত্যক্ষ অনুমোদনে মহানগৰীখনৰ আন্তঃগাঁথনি উপযুক্ত ৰূপত নিৰ্মাণ কৰি ইয়াক ৰাজ্যৰ সাৰ্থক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: যিটো ডেভেলপমেণ্ট অথৰিটি কৰিলে, সেই ডেভেলপমেণ্ট অথৰিটি কৰাৰ ফলত ডিব্ৰুগড়খনত ডাইৰেক্ট যিটো এলোকেশ্যন, সেই এলোকেশ্যনটো সঁচাকৈ সাংঘাতিক আৰু তাত যথেষ্ট উন্নতিৰ কাম হ'ব আৰু সেই ৰিজনটোত যথেষ্টখিনি কাম হ'ব। এজ ৱেল এজ MLA হিচাপে যিখিনি কাম পোৱা যাব সেই কামখিনিও আমি কৰিব পৰা যাব। আৰু মই ভাবোঁ যে আমি গোটেই কথাটো এটা কনচেনট্ৰেট কৰিব পাৰিম, কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিজে নিজে গোটেই বস্তুটো প্লেন কৰিব, তেওঁৰ লগত কথা পাতিম, এটা অথৰিটি গঠন কৰা হ'ব, CO এজন থাকিব, তাত ডিষ্ট্ৰিক্ট কমিশ্যনাৰজন মেম্বাৰ হৈ থাকিব, দহোৱাৰ ছেক্ৰেটেৰীজন মানুহ, খুব ফ্ৰেছ ফৰ্মেট তাৎক্ষণিকভাৱে বনাই গোটেই তেওঁ SOP এখন বনাইছে। আৰু মই ভাবোঁ এইটোৰ ফলত ডিব্ৰুগড়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি হ'ব আৰু লগতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়খনৰ এটা বৃহৎ উন্নয়ন হ'ব। যিটো
0: ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 46গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তই এইদৰে কয়।
2: কামৰূপ জিলাত আমাৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰি উঠিছো। চাৰ্জ এৰিয়া হৈ গ'ল 13টা, তাৰে ভিতৰত গ্ৰামীণ এৰিয়াত আমাৰ 11টা আছে আৰু আৰ্বান এৰিয়া যেনে পলাশবাৰী আৰু মৰঙীয়া মিউনিচিপাল বৰ্ডত 2টা, অৰ্থাৎ টোটেল 13টা আমাৰ চাৰ্জ এৰিয়া আছে। আৰু প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ হিচাপত ডিষ্ট্ৰিক্ট কমিশনাৰ আমি নিজে থাকিম আৰু আমাৰ কনফাৰেন্স, প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰৰ কনফাৰেন্স ইতিমধ্যে যোৱা মাহত 25 তাৰিখে সম্পন্ন হৈছে। ডিষ্ট্ৰিক্ট ফাংচনাৰী আমাৰ যিমান থাকিব তেওঁলোকৰ ট্ৰেইনিং আমি সম্পূৰ্ণ কৰিছো। প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট ফাংচনাৰী আছে 46জন আৰু তেওঁলোকৰ ট্ৰেইনিং যোৱা 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে প্ৰায় 3দিনীয়াকে ট্ৰেইনিং আমাৰ কমপ্লিট হৈছে। আমাৰ এই জিলাত টোটেল ইনুমাৰেটৰৰ সংখ্যা 3,418জন আৰু ছুপাৰভাইজাৰৰ সংখ্যা 569জন।
0: সেয়া আছিল কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কালি GST বিভাগৰ এটা দলে কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখযোগ্য যে

0: ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে বহুদিনৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযানৰ সময়ছোৱাত জি এছ টি বিভাগৰ বিষয়াসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ সামগ্ৰী বিক্ৰী, কৰ পৰিশোধৰ নথিপত্ৰ আৰু অন্যান্য তথ্যসমূহ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আৰু আমি এইবাৰ এটা স্কিম এটা ভাবিছোঁ, আমি হৰগড় লিচি প্ৰতিপূৰণ ঘৰতে আমি লিচিৰ কাৰণে এটা আঁচনি এটা ল'ব খুজিছোঁ। প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে। আৰু সেইটো আঁচনি আমি মাননীয় বিধায়ক মহোদয় আঁচনি দেৱীত আমি আপ্যায়ন কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি আঁচনিতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ এনে জি আই টেক বুকটো আমাৰ প্ৰায় 6টা ভেৰাইটিজ আমাৰ আছে। আমাৰ বিলাতে আছে, ইলাচি আছে, চালি আছে আৰু সবচে বোম্বেটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটো প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু তাৰ বিক্ৰেতাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি অৰ্থাৎ এন এছ এছ গোটৰ উদ্যোগত 30 মেৰ পৰা অনুষ্ঠিত বিশেষ শিবিৰৰ কালি সামৰণি পৰে। 75 গৰাকী স্বেচ্ছাসেৱকে অংশ লোৱা এই শিবিৰত নিচামুক্তি অভিযান, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ সজাগতা, চাফাই অভিযানকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হয়। ইয়াৰ উপৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ছবি অঁকা প্ৰতিযোগিতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। খেলৰ বাতৰি। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত কালি 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ সাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী, লোকভৱনত ৰাজ্যপালক, অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ সাক্ষাৎ, তেজপুৰৰ লিচু উৎসৱ, দেশৰ অৰ্থনীতি, দিল্লীত কাকৰ জনতা পাৰ্টীৰ প্ৰতিবাদ, বিশ্বকাপ ফুটবলৰ ক্ষণগণনা আদি ভিন ভিন বিষয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা পৰিলক্ষিত হৈছে। দিল্লীত যুৱ প্ৰজন্মৰ ক্ষোভৰ বহিঃপ্ৰকাশ, যন্তৰ মন্তৰ কপাই কক্ৰোচৰ প্ৰতিবাদ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতখনে আজি প্ৰধান বাতৰি প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ দৈনিক অগ্ৰদূত কাকতৰ প্ৰধান বাতৰি শিৰোনাম, খুনে ধৰা শিক্ষা ব্যৱস্থাক লৈ ক্ষোভৰ অগণি। আমাৰ অসম কাকতখনে দিল্লীত কক্ৰোচ পাৰ্টীৰ বিক্ষোভ, পুনৰ 13 জুনত প্ৰতিবাদৰ হুমকি শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে দৈনিক অসমকে ধৰি একাধিক কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতৰ আজিৰ প্ৰধান বাতৰি শিৰোনাম, ৰাজ্যত খালী হৈ আছে 75,000 পদ। অসমত জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অসমলৈ আহিবলগীয়া বাতৰিটো দৈনিক জনভূমি কাকতখনে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ম্যানমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱাৰ বিষয়টোক লৈ নিয়মীয়া বাৰ্তাত পাংচু পাছ সীমান্তত 1,643 কিলোমিটাৰ বেৰ ভাৰতৰ শীৰ্ষক এটা বাতৰিয়ে আজি প্ৰধান বাতৰিৰ স্থান লাভ কৰিছে। বিশ্বজুৰি অৰ্থনৈতিক ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বিকাশ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়ক লৈ দি আছাম ট্ৰিবিউন কাকতখনে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতখনে শিশু সুৰক্ষা সম্পৰ্কীয় নীতিৰ প্ৰসংগত প্ৰতিবেদন দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ এটা বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক উৎপল কুমাৰ দাসৰ ওচৰলৈ।
0: ধন্যবাদ অৰুণিমা। বিশ্বনাথ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত বাঘমাৰী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত কালি বিশ্বনাথৰ সুখী একক অৱস্থান কেন্দ্ৰৰ সৈতে জড়িত নিৰ্যাতিত মহিলাসকলৰ দক্ষতা বিকাশ আৰু জীৱিকা অৰ্জনৰ উপায় সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তিমালীৰ লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী বিষয়া আকাংক্ষা হাজৰিকা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী প্ৰবন্ধক অপূৰ্ব ভূঞাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সভাপতি, বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাক্তন সভাপতি, ওদালগুৰি শতদল সাহিত্যসভাৰ প্ৰাক্তন সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ডেকাৰ বিয়োগত বহু ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ। অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু

0: পৰীক্ষা বহীৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত লেটেকুজানত অৱস্থিত শ্বহীদ বেদী প্ৰাংগণত আজি 38 সংখ্যক শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। আৰু গুজৰাটৰ আহমেদাবাদস্থিত ট্ৰান্স ষ্টেডিয়ামত যোৱা 4 জুনৰ পৰা অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত মৰিয়নীৰ কিশোৰ অদ্বিত কাশ্যপে ট্ৰেডিচনেল য়োগা ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লক্ষ্য আকাশবাণী গুৱাহাটী মহাবহু কাৰ্বি এজাই মেঘনাং তুমকাৰ জুলং বমনকে মিডিয়াম ৱেভ পেন মেটাল ফাৰু ফ্লিৰ ক্ৰি চিৰে দক বৰফ কেলোহাট স্পেন ফাৰু ঠকচি ৰেংকৰ চিৰকেবল পেন মেগাহাট স্পেন কে ফাৰু চিৰাই চিৰা তবৰ ঠ আদন থুপিনিকে ভংকুৰু আৰ্নি পচে আং ডেং চাৰি বাং নিংকে হাং আলুঞ্জি রাংডেং অলং প্যান আসনসন আলুঞ্জি রড পার জুপনিচে তাংতে আংডেং চারিবাং নিংখ্যাং আলুঞ্জির আংডেং অলং প্যান প্রসেনজিৎ থাংচু কেলুন আলুন আলুনা লামথি দিহিন অজয়নীলা মুনিত তাংতে আর জিপসেনাং প্রসেনজিৎ ফাংচু পেন কেলুন লবং সলঞ্জিলা

0: lapon apornang litum sorot be lapen dhonsing teron kilonalun arjik long tanglo laki akashwani diphu
1: oh lovely well done business loan approved ATS studio dangor hobo notun camera notun lights eke somoyete notun car ekhon loi lua sei tulonere nohoy লোন লৈ লোৱা কামটোতহে খটুৱা সময়মতে ই এম আই দি থাকক ক্ৰেডিট স্ক'ৰ বঢ়াওক ভৱিষ্যতে লোন সহজে লাভ কৰক কাৰ্ণুলৈ যদি মোৰ ফটোকে লৈ লোৱা তুমি গুণ
2: আৰ বি আয়ে কয়
1: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা

0: rapid.inox. Har ghar surya ghar.
1: Bege te tiffin pack kara. Raju, mobile era.
2: Are baidu bank or number lage. Refund ahai na hai. Pai golu. Etiye call karu baidu.
1: Number porikha nokora koi. প্রবঞ্চকে প্রায় ব্যাংকৰ ভুয়া ওয়েবসাইট আৰু জাল নম্বৰৰ হৈতে পয়সাৰ কাৰণে ঠকবাজি কৰে
2: তেন্তে সঠিক নম্বৰটো
1: ব্যাংকৰ অফিচিয়েল ওয়েবসাইট বা কাৰ্ডত
2: আপুনি তো বসাই দিলে বাইদেউ
1: কামৰ পৰা নহয়
3: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বসাই ৰাখে

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বৰক কোকৰাঝাৰ বাক্সা চিৰাং, অজন্ত নেওগক মৰিগাঁও কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং ধুবুৰী, বিমল বৰাক শিৱসাগৰ চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালি ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কুটাৰ নেতৃত্বত 27 মে'ত কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপান

0: দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী জুলাই 1 তাৰিখে আহি আছে। জুলাই আবেলি তেওঁ ইয়াত অসমত উপস্থাপন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক অৰ্থনৈতিক দিশত যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায় তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখন হ'লে গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব, আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন নিয়াৰিকৈ আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বিষয়টো সন্দৰ্ভত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি গৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। 2টা শাখাত বিভক্ত প্ৰতিযোগিতাৰ উচ্চ শাখাত 16 গৰাকী আৰু নিম্ন শাখাত 64 গৰাকী প্ৰতিযোগীয়ে অংশ লৈ গীত পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথিত গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই বৰুৱাৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ মানসপটত সজীৱ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গীতিকবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 394 গৰাকী ব্যক্তি সাক্ষী আছে। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ 8ম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
3: সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনেই সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া, কৰ্মকৰ্তা, কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে 8ম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় 2টা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছে

0: মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰায় টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেখথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCত কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGCত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। কাৰ্যসূচীত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়।
2: তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্ৰবীণ সৈনিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: তামোলপুৰৰ এক্স ছাৰ্ভিচমেনবিলাকে মোক কৈ আছিলে, তেওঁলোকৰ অসম ভিত্তিক যি কমিটি আছে, ভেটাৰান মানে এক্স ছাৰ্ভিচমেনবিলাকৰ যি এছ'চিয়েশ্যন ফেডাৰেশ্যন, ইয়াৰ ইয়াত সাধাৰণ সভা হ'ব। সেই হিচাপে আজি মই ইয়াত আহিছোঁ। ভালেই লাগিল, চব এক্স ছাৰ্ভিচমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স ছাৰ্ভিচমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক, তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান, তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চাই আৰু তেওঁলোকৰ বয়স থকাখিনিক চৰকাৰে চিভিল ছাৰ্ভিচবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে, কৰ্ম আছে, তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে, যিটো এছ'চিয়েশ্যন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে।
2: এই অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, প্ৰাক্তন MCLA মদন মোহন মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেশ মাতৃৰ সেৱাত ব্ৰতী হোৱা বীৰ জোৱানসকলৰ ত্যাগ আৰু অৱদানৰ শলাগ লয়। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পুৱা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sevaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয়